0: गीता दत्त की इस गीत के साथ आज हमारा सुरों की रंगोली कार्यक्रम यहीं पर समाप्त होता है। यह आकाशवाणी का हाफलॉन्ग केंद्र है। अब से कुछ ही समय में रिली किए जाएंगे आकाशवाणी के गुवाहाटी केंद्र से पुआरांचलिक बातुरी।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী। ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000খন আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিসৰত নিৰ্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 100খন বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছুইমিং পুলটোত 40গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলি তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপৰে এখন 6টা লেনযুক্ত এটা পথ নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে IIT-লৈ যাত্ৰা সুচল হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
2: আমিনগাঁৱত নৱনিৰ্মিত ছুইমিং পুল আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ ছুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই ছুইমিং পুলটো আমি বা ছুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক এই ছুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40জন প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছোঁ যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব।
1: চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে মাদক দ্ৰব্যৰ মূল চক্ৰান্তকাৰীসকল আন্তঃৰাষ্ট্ৰীয় সীমাৰ বাহিৰত থকাৰ বাবে তেওঁলোকক কৰায়ত্ত কৰাটো ইমান সহজ নহয়। শেহতীয়াকৈ সবল স্থিতি লাভ কৰা আন্তঃৰাজ্যিক সহযোগিতাই মাদক দ্ৰব্যৰ ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান আগবঢ়াই নিয়াত সহায় কৰিব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নলবাৰীৰ দৌলাশালৰ 4ৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰম্ভ কৰে। চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অধিক কঠোৰভাৱে আগবঢ়াই নিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসম আৰক্ষীয়ে জব্দ কৰা 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্যখিনি ধবংস কৰাৰ বাবে প্ৰায় 10 দিনৰ প্ৰয়োজন হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী চলোৱা হৈছে। কোকৰাঝাৰত জিলা নিচাযুক্ত দ্ৰব্য নিষ্পত্তি সমিতিয়ে সন্তোষ নদীৰ পাৰত 19 কোটিৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য বিনষ্ট কৰে। বঙাইগাঁও জিলাত চহৰৰ সমীপৰ বীৰজৰা চাহবাগানত 6,63,00,000 টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। ইয়াৰ ভিতৰত বুজন পৰিমাণৰ ভাং, হেৰইন, নিচাযুক্ত টেবলেট, কেপচুল আৰু কানিও আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অনুষ্ঠিত হ'ব। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্য দিব। ইপিনে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। আনহাতে ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়ৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
3: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায় সেইখিনি গাড়ী LMB খিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায় তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখনি ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে, সেইটো এজ অব্দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। চ' আমাৰ ইয়াত ধৰক এৰাউণ্ড 200 মিটাৰমান ৰাস্তাত 2 ট্ৰেকত গাড়ী চলিব। তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেত 2খন গাড়ী ভাগ হৈ থাকে। এই যিটো ষ্ট্ৰেছ পৰিব তাত যাতে কোনো এখন গাড়ীয়ে আন এখন গাড়ী অভাৰটেক কৰিবলৈ নোখোজে। আৰু এটা মই কথা কওঁ, আপোনালোকে জানে ব্ৰহ্মপুত্ৰৰ সংযোগী আৰু এখন দলং আছে কুমাৰ ভাস্কৰ বৰ্মা, সেইটো যিখিনি সৰু সৰু গাড়ী আছে তেওঁলোকে যদি শৰাইঘাটৰ এই যিটো ষ্ট্ৰেছ বাদ দি তেওঁলোকে কুমাৰ ভাস্কৰ বৰ্মা সেইটোতো ইউজ কৰিব পাৰিব।

তে গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ

0: মনোৰঞ্জনমূলক অনুষ্ঠান বন্ধ ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাদাৰ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। এটা শোকবাৰ্তাত শ্ৰীমোদীয়ে কয় যে অল থানি এগৰাকী দূৰদৰ্শী নেতা আছিল যিয়ে কাটাৰক বিকাশ আৰু সমৃদ্ধিৰ শিখৰলৈ লৈ যোৱাত নেতৃত্ব দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত উল্লেখ কৰা মতে সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু ভাৰত চৰকাৰৰ হৈ সমবেদনা জনোৱাৰ বাবে কাটাৰলৈ গৈছে। ধেমাজি জিলাৰ জোনাইৰ কৃষ্টি ভৱনত যোৱা 9 জুলাইৰ পৰা অনুষ্ঠিত মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ TMPK-ৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ কালি সামৰণি পৰে। কালি নিশা অনুষ্ঠিত প্ৰতিনিধি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব পুনৰ তিলক দলে আৰু ছান দই পাংগিঙক অৰ্পণ কৰা হয়। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে নতুন সমিতিখনে ন উদ্যমেৰে কাম কৰি যাব বুলি নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতিগৰাকীয়ে প্ৰকাশ কৰে।
1: আমাৰ দুটা বিষয় দিল্লীত আলোচনা চলি আছে, মিৰি মিচিং সংশোধনীৰ ব্যৱস্থা আৰু শিখ শ্বিডুলৰ ব্যৱস্থা, মিচিং অট'নমাছ কাউন্সিলৰ সাংবিধানিক মৰ্যাদাৰ ব্যৱস্থাৰ কথাটো। আৰু সেই দুটা বিষয়ক আমি আমাৰ এতিয়াৰ কমিটি, যিটো কমিটিক আমাক 29 চনলৈকে এটা পুনৰ আমাক সকলোকে নিৰ্বাচন কৰিছে, সেই নিৰ্বাচিত টটেল কমিটিয়ে মিলি জ্যেষ্ঠসকলৰ পৰামৰ্শৰে আমি অনাগত দিনত মিচিং ৰেঙামৰ কাৰণে শিখ সাংবিধানিক মৰ্যাদা আৰু মিৰি মিচিং সংশোধনীৰ ব্যৱস্থা আনি দিয়াৰ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এই কথাৰে মই সকলো মিচিং ৰেঙাম আৰু আমাৰ জ্যেষ্ঠসকলক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ।
0: ইপিনে কালি এই অনুষ্ঠানত অংশ লৈ TMPK-ই শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আশা প্ৰকাশ কৰে। ধুবুৰী জিলাৰ মটেৰজাৰ বিচন্দৈত বন বিভাগে অভিযান চলাই আজি পুৱা এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে ভালেমান মূল্যৱান কাঠ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এনেধৰণৰ অভিযান চলাইছে। এই অভিযানকালত জব্দ কৰা কাঠসমূহ ধুবুৰীলৈ আনি বিভাগীয় জিম্মাত ৰখা হৈছে। অৱশ্যে এই অভিযানকালত কোনো লোকক আটক কৰা হোৱা নাই। বিশ্বনাথ জিলাৰ গহপুৰত কালি দৃষ্টান্তিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভাওনা আৰু বুৰঞ্জীমূলক নাটকৰ আধাৰত সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। গহপুৰ পৌৰসভা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত 3টা শাখাত কমেও 50গৰাকী প্ৰতিযোগীয়ে অংশ লয়। এই প্ৰতিযোগিতাৰ প্ৰাপ্তবয়স্ক শাখাত বহু মহিলাই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সাংস্কৃতিক গোষ্ঠীটোৰ এই পদক্ষেপে নৱপ্ৰজন্মক ভাওনা আৰু বুৰঞ্জীমূলক নাটকৰ প্ৰতি আকৰ্ষিত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত কালি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাটৰ 9 মাইল, 10 মাইল আদি অঞ্চলত ভয়ংকৰ বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত সেই পথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন কেইবাঘণ্টা জুৰি পথতে আবদ্ধ হৈ থাকিবলগীয়া হয়। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰাবাটেৰে যাতায়াত কৰিবলগীয়া সকলো যান বাহনৰ দিশ সলনি কৰা হয়। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেংগী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইপিনে বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, পাঞ্জাবাৰী, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800117800 নম্বৰলৈ ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমিফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমিফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামীত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। নলবাৰী জিলাৰ দোলাশালত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জব্দকৃত 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস অভিযানৰ আৰম্ভ কৰে। দোলাখালস্থিত 14 সংখ্যক অসম আৰক্ষী বেটেলিয়ন চৌহদত ৰাজ্যৰ প্ৰথমটো ড্ৰাগছ ধ্বংসকাৰী যন্ত্ৰ মুকলি কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়াৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ

0: বিৰুদ্ধে অসম আৰক্ষীক অধিক কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰে। আমাৰ অসম কাকতত এই বাতৰিটোক আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অন্যান্য দৈনিক বাতৰি কাকতসমূহৰ লগতে দি টাইমছ অফ ইণ্ডিয়া, দৈনিক জনমভূমি কাকততো একেটা বাতৰিকেই গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ইউৰোপীয় সংঘলৈ স্থানীয় সামগ্ৰী প্ৰেৰণ কৰা আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে গুৱাহাটীত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ইউৰোপীয় প্ৰতিনিধিৰ সৈতে যুটীয়াভাৱে ব্লু ভেলী ক্লাষ্টাৰ মুকলি কৰিছে। ইয়াৰ জৰিয়তে সুগন্ধি, সুস্বাদু সামগ্ৰী, আয়ুষ আদি খণ্ডত উত্তৰ পূৰ্বাঞ্চল আৰু ইউৰোপৰ বজাৰ সংযোগ কৰা হৈছে। দৈনিক অসম কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। গুৱাহাটী মহানগৰীত কালি ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে যোৰাবাটকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ ডুব যোৱাৰ লগতে সৰু বৰ পথ উপপথসমূহ জলমগ্ন হৈ পৰাত যান বাহনৰ চলাচলত ব্যাঘাত জন্মিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতত গুৰুত্ব সহকাৰে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। যোৰাবাটত ভয়ংকৰ বান, গুৱাহাটী আৰু উজনি অসমৰ মাজত কেইবাঘণ্টা যাতায়াত ব্যাহত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকততো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ দেশত কণীৰ মূল্য বৃদ্ধি পাইছে। নিৰ্ধাৰিত পৰিমাণতকৈ অসমৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে খুচুৰা বজাৰত অধিক মূল্যত কণী বিক্ৰী কৰি অহাৰ অভিযোগেৰে দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটিত প্ৰচণ্ড আক্ৰমণ চলায়। ইয়াৰ প্ৰতিশোধস্বৰূপে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ লগতে ইৰাণৰ সৰ্বোচ্চ নেতা মোস্তাবাই প্ৰতিশোধৰ হুংকাৰ দিছে। দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মঞ্জিত। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী। ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ। আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত যোৰাবাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহান আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ 270 ৰাণত জয়লাভ। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ 1,25,000তকৈ বেছি দিব নোৱাৰে। মাইক্ৰ ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত 2021 চনত 37টা ঋণ প্ৰদানকাৰী সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। এই সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে কয়
1: যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলো, তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকে কৰক। তাৰপিছত আমি এটা তৃতীয় শ্ৰেণী এটা কৰা হৈছিল য'ত 1ৰ পৰা 90 দিনত আমি NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো আৰু সেই মৰ্মে 97,938গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোককো NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল, ভৱিষ্যতলৈ লোন ল'ব পাৰে এই কামখিনি আমি কৰিছিলো। তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল, এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণীৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলো। এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলো যে যিসকল অতি দুখীয়া, বেছি অভাৱত বা বেছি দুখীয়া, সেইসকল মানুহক আমি প্ৰায়ৰিটিত আনিছিলো।

0: চলিত বৰ্ষত ৰাজ্যত কল্যাণকামী আঁচনিৰ অধীনত 600 কোটি টকা মুকলি কৰি দিয়া হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভা অধিৱেশনৰ আজি ষষ্ঠ দিনা ডি ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি 91,385 জন লোকৰ বিপৰীতে ডি চিহ্ন লগোৱা হৈছে। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে তাৰ ভিতৰত উচ্চ ন্যায়ালয়ে 831 জনক বিদেশী বুলি ৰায় দিছে। তদুপৰি বিদেশী ন্যায়াধীকৰণে 65,171 জন, উচ্চ ন্যায়ালয়ে 42 জন আৰু উচ্চতম ন্যায়ালয়ে 3 জনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে বুলি তেওঁ প্ৰকাশ কৰে। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে পৰহিলৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে মহাবিদ্যালয়সমূহৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সন্দৰ্ভতো আজি সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক আৰু শ্ৰেণীকোঠাৰ সুবিধা সন্দৰ্ভত এইদৰে কয়।
1: 21 জনৰ পৰা 25 লোকে আমি অসমৰ মহাবিদ্যালয় 3,416 গৰাকী আমি এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিছো। অসমৰ ইতিহাসত কেতিয়াও ইমান বৃহৎ সংখ্যক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতে ইমান বৃহৎ সংখ্যক শিক্ষক নিযুক্তি হৈছে আৰু এতিয়াও আমি প্ৰস্তুত আছো। আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছোঁ। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব।
0: অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18টা কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ভস্ত্ৰিক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে সাক্ষ্য প্ৰদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। ফলস্বৰূপে আদালতে জয়ন্ত কাকতীৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য কৰিছে। আজি আদালতত উপস্থিত হোৱাৰ পাছতে পামী বৰঠাকুৰে জুবিন গাৰ্গে ন্যায় পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
3: আজি আচলতে আহিলোঁ ৰাতিপুৱাই, মই জয়ন্ত আমাৰ আছিলে সাক্ষ্য প্ৰদান আজি, কিন্তু যিহেতু বস্তুটো বৰ ডিটেইলিঙত কৰা হৈছে গতিকে আজি জয়ন্তৰ পৰা ষ্টাৰ্ট হ'ল। জয়ন্ত কাকতিৰ পৰা তেওঁ সাক্ষ্য চলি আছে, এতিয়া ব্ৰেকৰ পিছত আকৌ কণ্টিনিউ হ'ব, গতিকে মোৰ আজি হোৱাৰ বৰ আশা দেখা নাই। এতিয়া মোৰ কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ আৰম্ভ হ'ব সাক্ষ্য প্ৰদান। মই আত্মবিশ্বাসী, মই জানো জাষ্টিছ হ'বই জুবিন গাৰ্গৰ, কাৰণ কথাখিনি যোনখিনি সত্য আমি সেইখিনি লৈয়ে কথা পাতি আছোঁ, সেইখিনি লৈ আমাৰ প্ৰসিকিউচন টীমে যুদ্ধ কৰি আছে, আমি যুদ্ধ কৰি আছোঁ, গোটেই অসমবাসীয়ে যুদ্ধ কৰি আছে, জাষ্টিচ হ'বই মই আত্মবিশ্বাসী।
2: ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ ভি বি জি ৰামজী আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ চমুকৈ এফ টি অ' সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জব কাৰ্ড থকা শ্ৰমিকসকলে নিয়মমতে মজুৰি সামগ্ৰী যোগান ধৰোঁতাসকলক সময়মতে ধন আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে কৃতিত্ব লাভ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ডিব্ৰুগড় জিলাৰ টিংখং উন্নয়ন খণ্ডৰ নিৰ্বাচিত গাঁৱত আঁচনিৰ ধনৰ মঞ্জুৰি আৰু আবণ্টন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত শ্ৰমিকসকলৰ বাবে বছৰত 125 দিনৰ কৰ্ম উপাৰ্জন নিশ্চিত কৰা, গ্ৰাম্য ৰোজগাৰ কাৰ্ড প্ৰদান কৰা আৰু দ্ৰুত তথা প্ৰত্যক্ষ মজুৰি প্ৰদান ব্যৱস্থা কৰা হৈছে। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত অসমে ইতিমধ্যে কিউ আৰ সংলগ্ন স্মাৰ্ট কাৰ্ড প্ৰৱৰ্তন কৰি নিয়োগ পৰিসংখ্যা, ৰিয়েল টাইম ট্ৰেকিং, ক্ষিপ্ৰতাৰে তথ্য পৰীক্ষণ আৰু দায়বদ্ধতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছে। আন্তঃগাঁথনিৰ উন্নয়ন, জল সুৰক্ষা, কৰ্মস্থলীত প্ৰাথমিক চিকিৎসা আদিৰ সুচল ব্যৱস্থাও কৰা হৈছে। এই আঁচনিৰ জৰিয়তে পুখুৰী খণ্ডৰ লগতে বাট পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এইদৰে গ্ৰাম্যাঞ্চল আৰু গয়া ৰাইজৰ উন্নয়নেৰে দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। প্ৰহেলিকা কুইজ ফৰাম দৰঙৰ উদ্যোগত মংগলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ অসম মুকলি প্ৰাইজমানী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিৎ দাসৰ যুটীয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 40টা কুইজৰ দলে অংশ লোৱা এই প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে হাউলীৰ অৰ্ণৱ ৰাজ দাস আৰু বৰপেটাৰ কাব্যজ্যোতি দাসৰ দলে। পাঠশালাৰ দুল হাজৰিকা আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সদৌ অসম মুকলি কুইজৰ পূৰ্বে দৰং ওদালগুৰি জিলা ভিত্তিক পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুকলি একক লিখিত স্কুইজ আৰু দশম শ্ৰেণীলৈ মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰহেলিকা কুইজ ফৰামৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পাছতে প্ৰতিযোগিতাখন উদ্বোধন কৰে মংগলদৈৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
4: যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবাঘণ্টাও ধৰি আৱদ্ধ হৈ পৰে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনি, উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়েও যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাডৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে আজি পুনৰ হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী 2-3 দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ সকলো ৰাইজকে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। অপ্ৰয়োজনীয় যাতায়াত এৰাই চলিবলৈও প্ৰশাসনে আহ্বান জনাইছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোঁতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই আটাইকেইখন গেট খুলি দিয়াৰ পাছত সোৱণশিৰি নদীৰো জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতি হোৱাৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে

0: সতৰ্কতা জাৰি কৰিছে। এ এইচ পি চি কৰ্তৃপক্ষই ছাইৰেন বজাই নদীপৰীয়া ৰাইজক সজাগ কৰি দিয়াৰ লগতে ধেমাজি জিলা প্ৰশাসনেও সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 270 ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়লাভৰ বাবে 457 ৰাণৰ লক্ষ্যৰে খেলা ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ 186 ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমি জনছে 54 আৰু ছফি এক্সক্লিষ্টনে 50 ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই 4টা তথা ছায়ালী ছাটেঘৰে, ক্ৰান্তি গৌড় আৰু দীপ্তি শৰ্মাই 2টাকৈ উইকেট ভগাই লয়। টেষ্টখনত 2টা ইনিংছ মিলি 7টা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে টেষ্টখনৰ প্ৰথম ইনিংছত 285 ৰাণ কৰাৰ লগতে 7 উইকেটৰ বিনিময়ত 341 ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। আনহাতে ইংলেণ্ডৰ মহিলা দলটোৰ প্ৰথম ইনিংছ 170 ৰাণত সমাপ্ত হৈছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পৰহিলৈ মাজনিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা। ৰাজ্যত 56,728 ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত। যোৰাপাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি, গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান। আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ 270 ৰাণত জয়লাভ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: শ্ৰোতাও, অভি আপ অসমীয়া মে সমাচাৰ শুন ৰহে থে। ইয়ে আকাশবাণী কি হাফলং কেন্দ্ৰ হে। স্থানীয় গীতৰ কাৰ্যক্ৰমক জাৰি ৰখাতে হৈ আজি শুনতে হে ডিমাচা কাৰ্যক্ৰম। আজি শুনতে কুছ ডিমাচা লোকগীত। আৱাজ হে খন্দুলাল হাগজিৰ কী।